0: हेलो, गीत बहार।
1: हेलो
0: हेलो
1: हेलो हेलो, नमस्कार।
0: है, नमस्कार।
1: ग्राम हीरापुर जिला सीहोर मध्य प्रदेश से भगवान सिंह परमार बोल रहा हूँ। दीदी
0: भालू
1: जी बहुत अच्छे हैं, दीदी बढ़िया हैं। आपके आकाशवाणी केला शहर में कॉल किया दीदी, बहुत दिनों के बाद किया है, करीबन 3 महीने हो गए दीदी।
0: अनेक दिन पर कथा बोलसेन तो।
1: जी, और मुझे आज फिल्म का नाम आपको बता देता हूँ। फिल्म का नाम है अलग अलग, वो तो गाने के बोले दिल में आग लगाए सावन का महीना।
0: এমনটা
1: और
0: কিছু,
1: দিদি মানে
0: হ্যাঁ
1: কুই দোস্ত কা নাম লেনা চাহতা হুম।
0: ঠিক আছে, আপনার পছন্দের গান আমরা পাঠাবো। হ্যাঁ বলুন, নাম বলুন।
1: জি, অবিনাশ জি হ্যাঁ, আশুতোষ জি, সঙ্গীতা বেন জি, বুলটিদাস দিদি, গোপাল মহাজন জি হ্যাঁ, প্রেমজি চক্রবর্তী জি হ্যাঁ, ইন সবকে সাথ শুননা চাহেঙ্গে দিদি, ওর সবই দোস্তো কো ডেডিকেট হ্যায় লাইভ শুনেঙ্গে।
0: বাহ,
1: ধন্যবাদ দিদি, বহুত বহুত।
0: হ্যাঁ, লাইভ অনুষ্ঠান আপনার শোনা হয়, আপনি শুনেন?
1: জি বিলকুল শুনতে হ্যায় দিদি কার্যক্রম কো।
0: ঠিক আছে, ভালো লাগলো শুনে, অনেক ভালো থাকবেন, কথা হবে আবারও।